0: tami nilipan akirab duo.
1: Non ke damtang an ke nang lila puson si apor pa si tono si nang lina klembong wang bomlo. Adun tu non nang liprang ke wang jilang arni ke lapuson ke klem je apan nang lin ning pen kupilo nang lika je patik ke. Ni lapuson awar say nang tang bom pulo tang te non ni ke wang jil ne prang arni lapena ciklo ning kanan tani lapuson si bor idun bom po po halapuson nang lin ning je patik do ikma.
0: Nilila bang do. Nilikai ding pisitami jong se nilipan awar sainang pi polote nili intonte lapen akimi bong martum phan sitame un ani nili hin pen thane tu ratapan
1: nan ki thega son an sitame non ki thur mi owe tum hasitame ke than ponji ki japon ji phanali ningha
0: ningha thima nili thek chori chokchi ako kaprek tum sitame thek nang ji La penti nili ako nili kai ding pi nili bang ke inton tilo mene un an bang e bor idunji.
1: La puson se nang li je
0: nili je mate.
1: La ke me pigalam lo ni. Ni pudang adun tu nang li hin pen la puson si karbia pindeng sumpot la hui ahin na thu sita men nang li ke klem pondo mohet chini dam lo nang li den arong long sita me kula da hui da bipu la bang solam sita me ko son si nang li ki bi ke pangcheng loma kupuson sinang li ke klembom loma la so lam theta i the thini bak than ji ma
0: nili kulat nili ning hang bang ke lalo aprang sia bang ke hema sora sapsu sakori do sita me ili tum nije jung jung mane keng charab ji phan kya no tin bang phita bo inang ji lalo nili pining pining kan ner kep anlo nili kulat kang pupon hala so long nili karbia pindeng sumpot bisi ake ong si gedu pini peko pilu wanko lahai athema nili jong si kulat ing pulo poti hala ke phir ke thak abang phu bang phita ladak pen kireng war sai nang long
1: long
0: nili something berong tisu hem abang phido hala so abang phi wanko thak thek pi alon padupi te hala so bang phi nilikulat kangpu pen alang lita asap
1: awar sai nang long dun lo
0: la son tha taksi nilitum hada den na rong lo pilu ki thak the abang phi da dupi la dak sita mi nili seleng la pen te pibal hai sita mi hon nam po alang litum nang thak pi po hala so anam bang nili pi lo la son si nili kulat sita mi non pu sita mi dobom na te pik ani kali sita asave sitaminili intonte
1: chelonche lo la bansor mo bang la puson sinali klempon bomlo intonte dello
0: intonte
1: nang likering along hala ke klema tum ta nang ring long lo
0: nang ring dun long lo la pen design ta long lo la amang mo khasita me hakoko amang sinon ma ke chihu la sila so teng pen pini peko wan kok sitami hala da dena ronga rat sitami suar lo tu anu tinda adon tinda so sai bang claim re
1: ai ke me pegalam lo ni phudang pini nang li suri suriya sai chi bidam kok pen halloween pen nang li nilitum all in the radio dipu a studio long wang pen nang li la lam kan along ake nang sot ke la pen an parta lamar jan along ache par jan dun la pen kapre kapre ga sai ke chu claim apu thak sita me ilitum chi hu chi put lo po si nang li phan sita me ke ro pilo la pen nang li ka chu claim a sai long sita me arn so se আর নাম্বারই থেলাই হেজুমে নাং পাপি দুনলো নাং বিদি নাং পাপি দুনলো নাং লাসি পিনিকা পরচল তাং লো পসে তুম চিহু চিপু রাং দেংকে লাপো আন লেং তনো নাং নাং লি ফান্তা সুরি সুরিয়া কার্ডম পারজি রিগলো নি কার্ডম
0: কার্ডম
2: লাপন পর নালে তুম কিছু না যায় মেগাং ডেঙ্গলং প্যান লামকান লাপেন লামার জানালং কাছে পারজান্ড না বাং ফি ফুদাং ক্রাম সাপি লাপেন হোদ বাং জনিস রং পারং বং চিহু চিপুত অর্জিকলং তাংলং লাকে আকাশবাণী ডিফু জামেকে পাচাটাক মন বম লাকে এফ এম ব্যানালং প্যান ফারুই সিরা তম্বরাজের কে মেগাহার্স লাপেন নিউজ অন এয়ার এফ প্যান টানাং লিটুম কিন্তু অনাচায় মেঘটা অর্জলং ইকচিয়ে
3: मन की बात है जन जन की सभी की कुछ अपनी सी संघर्षों के कुछ किस्से कहानी कुछ सफलताओं की अनकही विरासत की उम्मीदें नए भारत की महीने के आखिरी रविवार का रहता है इंतजार मलियाचल के आंचल से विंध्याचल के आंगन तक ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ শক্তিপীঠ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত জলভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি শ্ৰীপাটিলে কয়। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে। নগৰভিত্তিক জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জল মেট্ৰ' নীতি 2026ৰ খচৰা আন্তঃ মন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে বুলি শ্ৰীসোণোৱালে কয়। কালিৰ বৈঠক ফলপ্ৰসূ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনো মে হামাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উসকো সহি কেছে উপয়োগ কিয়া যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন সে লেকাৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকৰ সহি প্ৰয়োজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইস চিলচিলে মে আজ ডিটেইল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হামাৰে চি আৰ পাটিল চাহাব হামাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হোনে য়ে আয়োজন কি হে মে উসকো বিশেষ ৰূপ সে ধন্যবাদ দেনা চাহতা হুঁ আৰু সাৰি নৰ্থ ইষ্ট কে জিতনা ভি মন্ত্ৰী নে আজ ইয়াত ভাগ লি হে সবক মই ধন্যবাদ দেনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ্য ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ্য লাষ্ট 12 ইয়াৰ্ছ হোৱাট এভাৰ গুড ষ্টৰী হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন চাপৰ্টিং আছ ফৰ আৱাৰ স্পীডি গ্ৰ'থ।
0: কালিৰ বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে এই শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়।
2: নৰ্থ ইষ্ট যিসক হাম স্নেহ আছে শ্ৰদ্ধা আছে অষ্টলক্ষ্মী কেতে সে আইয়ে সবি আৰ্টিচান ভাই আৰু বেনে সবক মই স্বাগত কৰতি হওঁ মই ধন্যবাদ দেনা চাহতি হওঁ ডিপাৰ্টমেণ্ট কো ऐसे ऐसे कलाकारों को आर्टिस्टिक नॉलेज जानने वालों को आप खोज के निकाले इन फ्यूचर उस चीज को हम बढ़ा सकते हैं क्योंकि उनके लिए जो सपोर्ट सिस्टम चाहिए मशीन से लेकर के और जो भी जरूरत चीजें उनको चाहिए हम उनको कि उनका जो आर्टिस्टिक नॉलेज को और भी ज्यादा से ज्यादा लोगों के साथ पहुंचा सके।
0: मुख्यमंत्री डॉक्टर

0: হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত অসমসহ উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত 2,000 কোটি টকা মোকলাই দিছে। ইয়াৰ লগে লগে অঞ্চলটোলৈ ৰাষ্ট্ৰীয় ঘাইপথ শিতানত মোকলাই দিয়া ধনৰাশি 3,500 কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰালয়ে এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা মতে এই পুঁজি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে দলং আদি নিৰ্মাণত ব্যয় কৰা হ'ব। জাননীখনত কোৱা হৈছে যে 2026-27 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 17,558 কোটি টকা ব্যয়ৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছিল। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱাসকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিধ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। কামৰূপ জিলাৰ হিংৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ এটা অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰা 25টা পাইলট প্ৰকল্পৰ ভিতৰত অসমৰ একমাত্ৰ জলসিঞ্চন প্ৰকল্পটো কালি বকো ছয়গাঁও বিধানসভা সমষ্টিত শুভাৰম্ভ কৰা হয়। খেতিয়কসকলে যাতে পথাৰত সুচাৰুৰূপে কৃষিকাৰ্য কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰে পাইপ সংযোগ কৰি পানী যোগান ধৰাৰ বাবে এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ শুভাৰম্ভ কৰে বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে। 34,84,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই 11,000 বিঘা ভূমিত পানী যোগান ধৰাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
1: এইটো এটা পাইলট প্ৰজেক্ট ভাৰত চৰকাৰে ৰূপায়ণ কৰি আছে সমগ্ৰ ভাৰতবৰ্ষতে। এইটো অসমত প্ৰথমটো স্কিম, গতিকে সেই প্ৰথমটো স্কিম আমি বকছাগাঁওবাসী পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই নিজেও বুজাৰ কাৰণে, জানাৰ কাৰণে আজি ইয়াত উপস্থিত আছিলোঁ স্কিমখননো কেনেকুৱানো কি। গতিকে বেছিকেলি স্কিমখন পাইপ লাইনেৰে আমাৰ মানে পানী দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কক। পূৰ্বতে আমাৰ কি আছিলে, হাতানপৰীয়া যিটো আমাৰ ব্যৱস্থা আছিলে, পানী এক জেগাত আমি এটা ডেম এটা বনাওঁ, সৰুকৈ ডেম এটা বনাওঁ আৰু ডেমৰ পানীটো আমি কি কৰোঁ, কেনেলৰ জৰিয়তে লৈ যাওঁ। কেনেলটো আমি বনোৱাৰ কাৰণে বহুত আমাক মাটিৰ প্ৰয়োজন হয়, জেগাৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সাপেক্ষে তেওঁলোকে পাইপলাইনৰ জৰিয়তে পানীটো দিয়াৰ ব্যৱস্থা কৰিছে।
0: ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ঃ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। বিজেপি নেতাগৰাকীয়ে এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনায়। আজি মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণ সামৰি দিনৰ 10 বজাত গুৱাহাটীলৈ ঘূৰি আহিব। তেওঁ দুপৰীয়া আহতগুৰি আৰু ধৰমতোলাৰ প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। বিজনী চহৰৰ উড়ন সেতুৰ সমীপত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন কাছাৰ জিলাৰ জামালপুৰৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকজনৰ পৰা 7

0: মাদক দ্ৰব্য ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত ইতিপূৰ্বে লোকপিয়ল আৰম্ভ হৈছিল যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ কৰে। ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক যশস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। গুৱাহাটীত কালি BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: পেট্ৰল, ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাছত ঔষধৰো দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে প্ৰতিবিধ ঔষধত 10 শতাংশতকৈ দাম বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম পেট্ৰল, ডিজেল, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ মাজতে ৰাইজলৈ অধিক দুঃখবৰ, শীঘ্ৰে বৃদ্ধি পাব ঔষধৰ দাম। বিগত 5টা দিনত দ্বিতীয়বাৰলৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱা বাতৰিটোৱে অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকততো প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পেট্ৰল ডিজেল পুনৰ 90 পইচাকৈ দাম বৃদ্ধি শিৰোনামেৰে বাতৰিটো কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। দি টাইমছ অফ ইণ্ডিয়া, দি আছাম ট্ৰিবিউন কাকততো ইন্ধনৰ মূল্য বৃদ্ধিৰ বাতৰিটোৱে শিৰোনাম দখল কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন সাংগঠনিক বিষয়, চৰকাৰৰ সংকল্প পত্ৰ, ৰূপায়ণৰ ৰূপৰেখা আৰু মন্ত্ৰীসভাক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা বাতৰিটো দি চেণ্টিনেল কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকততো একেটা বাতৰিকে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। কালি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক নদী সংযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সদৰী কৰে। মহাবাহু হ'ব অসমৰ অৰ্থনৈতিক জীৱনৰেখা শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। মিয়াক মূলসুঁতিৰ অসমীয়াৰ স্বীকৃতিৰ ধৃষ্টতা শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ এনে মন্তব্যক ভয়ংকৰ জাতিদ্ৰোহী আখ্যা দিছে। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: ধন্যবাদ ঋতুস্মিতা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেণ দাসৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক, অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ। শক্তিবিধ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এৰহুক আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: ¿Qué poder?
1: ¡Vamos, oh, anda!
0: ¡No, qué poder! ¡Ay!
1: কি মুনিত ফাটাৰ মই না জানো কি মই মুনিত ফাটাৰ নিচিনা নেকি ময়ো ভাল মানুহ চুকিদাৰ এজন হয়
2: কিছুই
1: সময়
2: আছে
1: নহয়।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু জুবিন ক্ষেত্ৰ বাস্তৱায়নৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চৰকাৰে অসমক উদ্যোগৰ শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। মেঘালয়ৰ উমৰৈৰ সামৰিক কেন্দ্ৰত 2026 বৰ্ষৰ বহুপাক্ষিক সামৰিক অনুশীলন প্ৰগতি অনুষ্ঠিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। বিয়লি 4 বজাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: और ट्रेनिंग एनएनजीए फंड के लिए तुम एग्रीकल्चर डिपार्टमेंट, केवीके, आरएआरएस, लपेन के इंडिविजुअल फार्म बी कीपिंग तुम गोलाघाट दो, जोरहाट दो, लपेन कार्बी आंगलोंग पेन गोलाघाट बॉर्डर आ दूँ दियो पानी लोंग समय दो लसन लोंग में से तुम ट्रेनिंग मांगे नु लोंग पो लपेन नीली लोंग पुस्ता में चार्ली जिनिंग हांग पुलोतां ते नीली ता थान पन बम लपेन के कुसों सी किनेप नंग जी कुसों सी हार्वेस्ट कुरी नंग जी कुसों सी मोनिटोरिंग नंग जी कि चेक नहीं लाहे का दो कवे नीली ता में थान पन बम लसी जों सी क्लेम जी निंग हांग पिकत पांग दो पुलोतां ते नीली लोंग समय चार्ली पन लोंग जी लपेन के नीली पेना कप्रेक जों सी सोर्स माने रिसोर्स पर्सन मेसेन मेसेना तुम लॉन्ग से चार्ली जी बुद्ध नीली फन कॉन्टेक्ट नॉन नीली अलांग तुम हंस तमे जोरहाट पुनोन गोलाघाट पुनोन नीली फंसी अलांग तुम हन ट्रेनिंग पेन आबार साय नीली लॉन्ग दो
1: कला कला ए न चरो एक लो के हाय मे पिक लो नंग ली लपुसन ए ओवे की मी मते रिसु ए जान तुम हन लपु के थान कपा क्लार पन थुआ पोन तंगते लापिजु का पंग रेंग साय के हाय को अनजीर दिंगजी का चार्ली जी अपन
0: स्पेसिफिक डेट पुगे अवे सितामे के कम नाइस तमेली हप्ताई सी हिथि रुइ अन के चार्ली दुन अकेनांग सट लापेन के को अन मा के चार्ली दुन लान के ली फन अले दोपो तमे कि जुम नाइस तमे हिथि रुइ चार्ली नंग जी बिपद मा प्रैक्टिकल काम से बिसी पिना गपत थ्योरी के नंग इली घंटाई सी हिनी बा अनि सी चार्ली समे चो समे प्रैक्टिकल इली specific by specified pa mekanang ji kolobang si han queen b ma colon si worker b ma mane thek nang ji jo
1: la
0: the bang little learning is dangerous ke thanalam da do is inut bahani ke arjulong da dolo pijo ke ke charli ning ha ong ma mane jupi chini ne juve chini ne man jupi han si ne dam ha hospitalized pu ha la to arjulong che than la si লাই কাছি নিজি ফান গে কি কম না হিঠি রুই চালি দুনাম পো
1: কালাং কালাং এ না জুরে ইগল নাংলি ফান তাংতে কে হাই লা পিজু কপাং রেং কা চালি নাংলি পুনন মতে নাংলি লং নন ওবে কি মি কো মা নেরি সুই জাং দম নাংকা চালি দুন জি আনিং হাং পুলোতে নাংলি কা চালি দাম হুত পুতাম মে আ নাম কা চালি আ নাম লা পসন্দ ইগ মালা হ
0: আ লা বাং গে স্কিম আ লিং ল জং সি গভর্নমেন্ট তুম নন ফং গে ফ্রি স্কিম দো পুলোতাং তে হ্যাঁ লসন মাংজয় পেন চার্লি দু লং জি লাপেন কে জেহে দিম নন সন প্রাইভেট লং মানে বি কিপিং আ ফার্ম লং দাম পোলতে আদা এটুম আনাম পিনাং কক লসন দু আনাম মানে ইলি মেথাং দা কিছু জুনাং কক পটসি লাহে হুই রেজিস্ট্রেশন আনাম পু লসন পিনাং কক জি
1: কালাং কালাং
0: লাবাং কে চিক হপ্তাই সি ফান পোলতে হাজার সি লসন কে 1000 নাম রেজিস্ট্রেশন দো জি সিতামে নন সন প্রজেক্ট দো এগ্রিকালচার তুম ল অ্যাওয়ারনেস প্রোগ্রাম নি নি প্রোগ্রাম বা নিত্র প্রোগ্রাম আকে জয় লপসন তা চারি দুন ল আবার সাইন দো
1: কালা হে না চুরো ইগল নাং লি ফান তাংতে নাং লি বাং কে পিজু গপাং রেং পেন সিপু লং ভয় মা মাতে আকা প্রেগা সাই তামে নাং লি চুকলাম দুন নন মামাত
0: নিলি পিজু গপাং রেং বেন তা লং ভয় ল লাস্তামে নন আমাত কে প্রডাকশন কম হেকলাং বিহেভস কম হেকলাং আপত লাপেন ডেট কে চোদর ডে ডেট আপত সেই নেলি ইন্টিগ্রেটেড ফার্মিং ক্লেম বম লাবাঙ্গে রাবার ডো ড্রাগন ফ্রুট ক্লেম বম মিলেটস তামে নেলি ক্লেম লাপেন ইংলং রেড লাপেন ফিশারি লাই হুই হেডি নেলি ক্লেম পন বম আমার সেই নেলি তা গ্রেজুয়েশন কে গব কলেজ পেন্সি এন ল পিস তামে চাকরি তা এপ্লাইড অন বম ল লং লে দেড় ল তামে নন বাং চাকরি সি ক্লেম একটু দেড় ল লা এগ্রিকালচার নট বাং সি নিং হাং রং ল লাপেন আলি দাদু লাপেন অক প্রাণ হন্তামে সেন লি এনকারেজ করি ল পেন আং ইউ তুম ফান্স তামে ল সতওয়ার সামে কাহি নুয়ে কালি
1: হোক পেট ইগলো নাং চুরো ইগলো নাং লি ফান তাং তে আকে হাই পিজু কপাং রেং আসাই হেদি নাং লি আপর জি পিনাং উমা লাহ
0: পিজু কপাং রেং লাবাং কে নাং লি আপর বাং কে ঘন্টায় সি বা কে পিজু কপাং রেং লং চিপি দেট সি আকে মে আর্নি সি এ লং বিপদ মা পুলোতাং তে পিজো আফান মনিটরিং করি নাং কক তিথি হালা আচাম্বার লো ইংকি ইংকেট দ কক মা মিসো দ কক মা বহেদি আর নি বাং তাই চেক নাং জি চেক লো পুলোতাং তে পিজো পেন সামে ইতুম জিরপো সঞ্চে মান পো নাং চেক চে ল লাপেন কে চিংকি মে সেন পো জল সন লাসি আকি জুম নাই তা ঘন্টা এসি আন কে aporchi pinang po ako jong si ladak si ne commercial

0: आके थी तो मंगे डाक दोलो पुरान का डोम बंके बसा पी से ढून पेना जसेरा बंके गुवाहाटी बिदम कोलो हा डाक बेंसी नंगे पास संग सेलो से ढून बंग ता गर्ल्स पॉलिटेक्निक हा डाक से नंग पास लो निंकान सी दुलिया जाना लोंग इंटरनी क्लेम दोन ला नन पुन नन बेंटा नन आनो ता वरेंग बार साइ लोंग लेलांग ला बंके ता हाला पिनसु सो बंके लडाक से हायर सेकेंडरी पास लो पास बेन गुवाहाटी बेन से इनिली देहरादून हादाक से डॉल्फिन लोंग इंस्टीट्यूट लोंग सी पचाली दुन लो हादाक अलंग एम एस सी फॉरेस्ट्री फर्स्ट क्लास नचिप उन्दुन सी डाक सातलांग लोंग टॉक दुन लो सातलांग उन्दुन दे लो फिजिकल टेस्ट उन लो लसन सी डाक तुम के उस मार्टो मगे लसोंग डेंग अन नंग ली लो बिहे का को के नील तुम हेम ता लसन चाइनोंग डोपिक जोन थोंके अपने नरके अपन बंग दो ये जोन चाइनोंग बंग के आने यंग समा पोलते अनमुलोंग turbong lason ting rim kang ting hut lason du wa man la jor dat pen ma sinil te hem ke jai nong ke abe dia tason lo pi pangreng lang cita aku kud dia lason du sinil hal lason ga khir ra cho yor ilin hiki wela nil ke jor hut sa ga khir sa ke duyana pu mane 12 paisa 10 paisa isi 2 paisa isi laso hut artalo la ke ten che long da bidun lang jai nong bidun lang lason si isia poran ke हदाक निल्तम किचो के जोन के दो के ठाके सुंग दा दो पे निल्तम का पोर ही लोगत कित चाल इदन होत के पेरी के कवे किसुंग दा दो से स्कूल के दुनांगी से ता में कलाना नहीं पेरी की पी नहीं नालो मा गसन मा किताब लाम दो लो नाम नांगी लाहे कसिक साक दोलो अंके निल्तम पेरी इमोवे ना निलपाई अपेकोक इंसेक्ट पेट से बैंक पे से निलमु डॉक्टर बैंक पे निली bang pu ejet ki pon si school dun ke bosta si jut ke jara kon krai po na son si lu cha le dun lo long le thak to dun krai ya le
1: kala me piklo sarnali athema laan ka chipad duk a join si pini nang li tum a hem tun si ta me monit ke man sai de a son si non dolo tang te nang li tum ang bong ha chi tong det pen non an কুপিনে নালি নিং চয় মেমে লবসন চে মাথা মেমে লবসন আলাম নালি তুম বাহিনী লং তুম
0: নিং চয় মেমে আলাম থে গে নি তে লসন গে হবে বথে নিলি এক্সিডেন্ট চিংকয় দলো সো নিলি গে চিংকয় হুত নিলি কেং হং নি চে বেং লাবলো হেমা সরটা নিং নিং দুক দলো চিকলো জনের কেপ মায়ং নি কেং দামনি না সি হালা সো মাঙ্কে আনিং কয় লা জিরপে জিরপো তুম তা মানে প্রাণে মুদ নাকার মুজি আসন সি নাগে নাগে পু নাকে ক্লেম আসন বাং জি মাতি বাংকানিং ডাক লো হেমা সরটা এ প্রাঙা বাংকে যে নাং সর লো পোলাম সে তুম যে থান যে মুম পেন সনসি পুসুলি বমলো কে লা হেম রিটানটা চুকিম দুন থেকে সি নন রিটায়ার ডেট সি রিটায়ার আহুত কে লং আতঙ্কা সাপ সুপ দোলা সি নন চেপার যাবল তা চেপার তাঙ্গ নিলা কে নিলি তুমকে নিলি চাকুরি কে ক্লেম এসে অ্যাচিভমেন্ট কে লালো কে চেংসি লং লেটা নিলে পো জরে জরে বন্ধ কে পি দু মাসে ইংকে ঋণ মুক্তি পু বাংলো সো একলে মহুত সে নিলি সাই চিটি কি চেংলো নিলি মু ডক্টর নিলি পেনা নিলি মুদর সিং এম এল এ বা তুম থুর পাকসি সাই টিকি থুলো সাই টিকি পেন্সি সক সাং বাং কে লাসর পেন্সি নি তুম চিরিম চি বি লং লু
1: কলা কলা মে পি লাম লো সরনালি কি থান পন তাংটে নাংলি কে ক্লেম কে দাম লং নাহলে তুম বাহিনী আলং কমাত নাহলে তুম আফান কেমে সেন সাই কে ক্লেম সনি চিং সাম মাদে কমাত নিগে নাহলে তুম ফানকে লাগন ই লু সালাম থে তামে নাহলে তুম দমা
0: ও বেড়ে থাকে নাহলি আসাপ বাকলে পড়লরটা হারলেন তুমকে ইলি তুমকে চেলাগন ই মুনা
1: কালা
0: সেটা এম এক পেন থেকলংলি কাছে চার উন ই লসনকে লাগন ই সে মুনা বাং বিদি গাংলিম নাং ক্লেম পেন এ কাপা তরা দুন সাই চুটিকিয়া মো তামে মাতে পেনে বেহা বেপার চকলেম ই বলং তামে না গা খামখে দুন লসন কে দোলো মনে তুম সে তামে নীল তুম হেম কে ডকায়ত কে বাং তা বাতাই ফ্লি সে হৌলা চুজন হুত আর নাম আফান বা এটুম হলা সারান থক হুত তুম হারলুং দু হং কয়রা সি নি লাস হার লং তামে নাং পন বিদ লো কে সে রূপ হাকু নিফু তুমি দিন কে দু

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দিছপুৰত কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিৎ কুমাৰ দাসৰ মনোনয়ন দাখিল জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা

0: অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। এন ডি এ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। এদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে আজি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাকে ধৰি দলৰ বিধায়কসকলে গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজহ গাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। ডঃ শৰ্মাই বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্থাপনৰ বাবে গুৱাহাটীৰ সমীপৰ এই ভূমিখিনি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
1: জাগীৰোড সমষ্টিৰ বিশেষকৈ আহতগুৰি বা ধৰমটোল অঞ্চলত আমি চৰকাৰী মাটি ইমানখিনি আমাৰ নামত আছে, আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় 300 বিঘা চৰকাৰী মাটি আছে, মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে। এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুছিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। যিধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰখাৰ লগতে অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক।

0: হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্য বৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব। একেদৰে জিলা আয়ুক্ত, বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনা ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনৰ দিহা কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকতে মূল্য বৃদ্ধি পৰিস্থিতিৰ ওপৰত বজাই ৰাখিবলৈ জিলা পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হয়। তদুপৰি সামগ্ৰীৰ বজাৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে বাণিজ্যিক সংস্থাসমূহে ল'বলগীয়া প্ৰয়োজনীয় আৰু কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভত নিৰ্দেশ দিয়া হয়। দৰং জিলাতো আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া নিৰীক্ষণৰ বাবে গঠন কৰা জিলা কাৰ্যবাহিনীৰ প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটা জিলাত কোনো ব্যৱসায়ী যাতে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰী মূল্য বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা আৰু চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্ৰীৰ মূল্য তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনত যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীত নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
1: আজি আমাৰ অগ্নিবীৰ কা ছেকেণ্ড ছেশ্যন আছে। লাষ্ট টাইম আমাৰ 50 বচ্চা এপিয়াৰ কৰিছে আৰু 3টা ছোৱালী এপিয়াৰ কৰিছে। আজি আমাৰ টোটেল 180 বচ্চা এপিয়াৰ কৰিছে। ইয়াৰ মতে মই আপোনাক ক'ব বিচাৰিছোঁ, বহুত ভাল লাগিছে কি 72 আমাৰ ছোৱালী আজি এপিয়াৰ কৰিছে আৰু মোৰ দেন 120 আমাৰ ইয়াত ল'ৰা এপিয়াৰ কৰিছে। এনেকুৱা আমি আৰ্মীৰ লগত এতিয়া ছিলেকশ্যনটো নাই, বাট আমি কিবা মেডিকেল ষ্ট্ৰেংথ আৰু স্ক্ৰীনিং কৰি আছোঁ এতিয়া আৰু ইয়াত আমাৰ হাইট আৰু পুল আপ হ'ল। বহুত ভাল লাগিছে কি আমাৰ 50 to 180 বচ্চা আজি এপিয়াৰ কৰিছে আৰু যিখিনি ইউনো আৰু বচ্চা আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, মোৰ এটাই ৰিকুৱেষ্ট আছে, ছাজেশ্যন আছে কি আপুনি সকলো ওলাই আহক। আমাৰ ইয়াত প্ৰত্যেক উইক আমি বেলেগ বেলেগ জেগামে আমি এইটো কৰি আছোঁ আৰু যদি আমাৰ বেছি ডিমাণ্ড হ'ব, আগতে আমি প্লেন কৰিছোঁ কি আমি 4টাই কৰিম, বাট এতিয়া আমি দেখিছোঁ কি বহুত ডিমাণ্ড আহি আছে আৰু বৰহাট ফালৰ পৰা ডিমাণ্ড কৰি আছে, মানুহচাপেকাজি ফালৰ পৰা ডিমাণ্ড কৰি আছে, মৰাণ ফালৰ পৰা ডিমাণ্ড কৰি আছে। চ' আমি কি কৰিম, এতিয়া আমি বৰহাটত গুচি যাম আৰু তাত যিখিনি বচ্চা ওলাব আমি তাতে বি একটা স্ক্রিনিং ক্যাম্প পাতি, তাত বি আমি একটা গ্রুপ বনাই দিম, এনেকুৱা আমার প্ল্যান আছে।
0: 2027 বৰ্ষৰ বাবে সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছন্ড বিষয়া নিযুক্তিৰ বাবে হ'বলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in পৰা ডাউনলোড কৰিব পাৰিব। আজি বিশ্ব মৌমাখি দিৱস, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে

0: কোভিডৰ পৰাগ যুগত মৌ মাখিৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 20 মে'ত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে 2017 চনৰ আজিৰ এই দিনটোত প্ৰথমবাৰলৈ বিশ্ব মৌ মাখি দিৱস পালনৰ দিহা কৰিছিল। মাজুলীৰ মুদৈবিল গাঁৱৰ ভীমকান্ত শইকীয়াই মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত 21 বছৰ ধৰি মৌ পালন কৰি অহা শইকীয়া মাজুলীৰ প্ৰথমগৰাকী মৌ পালক। বিশ্ব মৌ মাখি দিৱস উপলক্ষে শ্ৰীশইকীয়াই এইদৰে নিজৰ অনুভৱ ব্যক্ত
1: হিমকান্ত শইকীয়া ঘৰ মাজুলী মুদৈবিল গাঁৱৰ। মই প্ৰথম কাঠৰ বাকচা নিজৰ ঘৰতে বনালো, বনাই হাবি পাই এবাৰ মৌ ধৰি আনিলো। মৌ ধৰি আনি আৰু সেই মৌ বাঁহৰ পৰাই এতিয়া মোৰ প্ৰায় 20 বাঁহৰ ওপৰত আছে মৌ। মই নিজে ঘৰতে বহাই গৈ আছো। এতিয়া মই মৌ নহ'লে 1 ছেকেণ্ডো থাকিব নোৱাৰো, অকল মোৰ মৌৰ ওপৰতে গোটেই জীৱনটো মৌৱে হেৰি হৈ আছে। তেওঁলোকে মোক একো নকৰেও, কিন্তু চৰকাৰৰ পৰা সুবিধা দিছে, নাই দিয়াকৈ থকা নাই। মোৰ এতিয়া 22 বাঁহ আছে। DC ছাৰে প্ৰথম 1.5 লাখ দিলে, তাৰপৰা এতিয়া ADO ছাৰে পইচা 30,000 দিলে মোৰ মৌ ফাৰ্মখন আৰু অকণমান ডেভেলপ কৰিবৰ কাৰণে। প্ৰশিক্ষণ মই নিজে দিওঁ, যোৰহাট ইউনিভাৰ্চিটি মই মেম্বাৰ হয়। তাতো ট্ৰেইনিং দিবলগীয়া হ'লে মই মাজুলী পৰা তালৈ মই নিওঁগৈ, মানে মই দিয়াইছোগৈ বহুতজনক। মই ইয়াৰ পৰা নি মই যোৰহাটত মই ট্ৰেইনিং দিয়াইছোগৈ, মোৰ ইয়াতো ট্ৰেইনিং লওঁহি। আৰু মোৰ জোল প্ৰায় গোটেই অসমতে বুলিয়ে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, ঢকুৱাখানা, শিৱসাগৰ এইবোৰ চবতে মই মৌ জোল, লখিমপুৰ চবতে মই মৌ দিওঁগৈ মানে গৈ।
0: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ঔষধ ব্যৱসায়ীসকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে ঠায়ে ঠায়ে ফাৰ্মাচীসমূহ খোলা ৰখা হৈছে। শিৱসাগৰ জিলাত অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আহ্বান জনোৱা এই ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনৰ ভালে সংখ্যক ফাৰ্মাচী প্ৰতিষ্ঠান আজি বন্ধ থাকে। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাইও এই কাৰ্যসূচী গ্ৰহণ কৰে। অনলাইন ঔষধৰ যোগান আৰু বিক্ৰী বন্ধ কৰা, নিয়ন্ত্ৰণহীন দৰৱ বিক্ৰীৰ ফলত হোৱা ভেজাল ঔষধ আৰু নিচাযুক্ত ঔষধৰ সহজলভ্যতা বন্ধ কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা আদি দাবীৰে ঔষধ ব্যৱসায়ীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কোকৰাঝাৰ জিলাৰ ফাৰ্মাচীসমূহেও এই প্ৰতিবাদ কাৰ্যসূচীত ভাগ লয়। ইয়াৰ ফলত জিলাখনৰ অধিকাংশ ফাৰ্মাচী বন্ধ থাকে যদিও জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় আগবঢ়োৱাৰ স্বাৰ্থত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ 4খন, অসামৰিক চিকিৎসালয়ৰ ওচৰৰ 1খন আৰু BTC সচিবালয়ৰ সমীপৰ 1খন ফাৰ্মাচী খোলা ৰখা হয়।

অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দিছপুৰত কাইলৈৰ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। অধ্যক্ষ পদৰ বাবে বিজেপিৰ ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন দাখিল। জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি।

অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত গৃহ আৰু ৰাজনৈতিক আয়ুক্ত সচিব ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।